0: 어디야? 입 어디야?
1: 아니, 저 마두이?
0: 허이, 돌 번시 술 손발 상게 상게 무이 나이였기 나이였기 뭐 어이빠르미?
1: 무이 야니틀이 또 야스부 아스왈 라기 또 무이 번시 풍글이
0: 돌 번시 봤리 사라 정글 주미 주미 나체레 버디야 달로 포트로 풀로 চলার চল সবু তোর মধুরিয়া বইসির সুরসুনি নাচি যান আর মুই তো
1: তুই মোর রাধা বইসির সুরসুনি তুই তো বায়ানি
0: আর তুই তুই মোর চিকন কলা কানু কিসকি
1: জানসু চম্পা বা মোকে ডাকু থলা জঙ্গল কু পড়ু চাষ লাগি মুই নাই যায় কই এটকি খোঁজি আসিলি
0: মোর মা বি মোকে জঙ্গল কে ডাকু থিলা কাঠান্তে মোর দেহ ভল নাই কই মুই বি রই যাইছি
1: और मोंटा तो सब वेले तोरी पकरे आओ
0: मुई भी तोर कथा भाभी भाभी दिन राती काटु छे घरे मन नाही लगे रे
1: मां भूतिया गुड़ा हाथ के सलो बिकी जाईसी मुई जंगल के पली असली खाली तोरी लगी
0: तुई बोंसी फुंकलो से सुरो मोर कान रे बदला मन कहला तुई मके डाकुछु और मुई पागली है थाई असली तोर ठाने
1: चंपा তোর মনে আছে না সেদিনের কথা
0: কেন দিনর
1: যেদিন সঞ্জয় বেলে মুই তোকে জিকিতিলি
0: মনর নাই থিব কেনতা কি
1: জঙ্গল মথানে জন উঠিছিলা চৈতির জন সে জন আলোর তলে দুয়ার শুনি দেবতির আগে তুই নাচুথিলু ধাঙ্গড়ি মানক সাঙ্গরে এই চম্পা কিসে হলা ভাবছু কিস
0: হই হই সেদিন মুই পেদম নাচুথিনি
1: एक पखिया खुसार थिला कुरेई फुलो देहरे पटापका नाली रंगर कोस्ता साड़ी